0: চিত্র আমি গুড্ডু খেলি।
1: নেপাল ভাষায় ন্যায় পুষেছ মেতা।
2: सुथैया 6:30 से 7 बजे तक स्टेशन किप्स एफएम 98.3 मेगाहर्ट्ज़।